0: la penan tongurug la dasama tongurug la hiji nurug la tola puja yin de la de payu ji bi guru la da la la da doje sen ru la da ta sen ro ji gi nin je so go ma zo che je ga da ta sen ro yong karan la puja ku su se tan chao lam de chu ji da pari dum du la le puja yin de la
1: no la ne se
0: ऐसे गिला दादी रे आज संत मांगे जी शुरू सो दिंदा जी ले जा गमा यंग को किसने रोको यू रिंग की चुंगा
1: करी ना ना निसे किरण के कौन सी नंबर तो जे नहीं किरण जी लेने से बहुत सुम्स कुछ हो जाला
0: ओ रंग गिला ले से गिला तो जी कुछ नंग जे कुछ दो जा नंग जे गया
1: तो जे ना निसे शुद्धि जा वो ला
0: ले से गिला कटिंग जी
1: नहीं कम सा नहीं से बात यो नंगे से मोगुं कम सा
2: निंगु दिले एक यंग जी तो लो
1: लो निंगु दिले ला
2: ཨོན་ཅིང་ལ་ཡིན་སེ་ལོ་ཨོན་ཅིང་ལ་ཏི་ནེ་ཞེ་བ་ཁ་ནེ་ན་ཨ་ན་ཅིང་ལེ་སོ་ན་ཅེ་ཡི་ཁ་ལོ་ལ་ཡིན་སེ་ཨ་ཁ་ན་ལེ་སེ་ན་ཅུ་ན་ཅེ་ན་ཅེ་ཅི་སུ་བེ་ཁེ་ཆོ་ལ་གེ་ད་ན་བེ་ཨ་མ་ཅི་ནེ་ལོ་གེ་སེབ་དེ་སོ་ཡ་ཕི་ནེ་ན་ཏོ་ཅེ་ཏོ་ཅེ་ད་ད་ན་ད་ང་གེ་ཕ་མ་ཡོན་ཅི་ལོ་ཅེ་ཐུ་བེ་ཅེ་
1: chenin se.
2: Yi da cho sun tanda gondo shu nangi ge denge ge pema chugi la da ane namli ge ane nima gebo la da nima undi la so nangi da shikati sendo yon kora biyo indo o la tanda yi da cho sun ane gondo shu nangi logi ge ane logi nido ge ane dawa tibi la so nangi ane logi sendo yon biyo indo o la gila
1: Ni sila la?
2: ཁྱི ཕྱད མི ཁྱི
1: ཁྱི ཕྱད མི ཁྱི ཕྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱི ཁྱ